0: ꯈꯦꯗ ꯅꯍꯥꯛꯁꯤ ꯑꯣꯟꯊꯣꯛꯅ ꯇꯝꯊꯤꯈ꯭ꯔꯦꯗ ꯅꯍꯥꯛꯁꯤ ꯃꯊꯪꯗ ꯅꯥꯟꯊꯣꯛꯆꯔꯤ ꯅꯍꯥꯛꯀꯤ ꯃꯇꯨꯡꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯥꯛꯄꯤꯌꯨ ꯑꯗꯨꯒ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯥꯛꯄꯤꯔꯒ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦꯖꯔꯗ ꯑꯩꯈꯣꯏꯒꯤ ꯑꯣꯐꯤꯁꯇ ꯂꯩꯔꯤꯕ ꯃꯦꯅꯦ narak mongchong phawbagi saina chaithin phangbadi oina khujing sikkumni aigi heloi atumbina kaisunata aihaki sebari bu oina phang sumat hairi matawna sagluk mathen chembagum napi singnang thattuna tin kangbu phaduna bombi sagum aihakta thambo pambom khudangdai thamban pomcha khutsana sinban tamna thauganbadi sumat maithungna mahau oi aigi heloi atumbigi
1: akoijam jitena lanthokpikiba masana ijaba shairingsing mathang mathang oina tabire ngasigi saitya gi thoromasigi aroiba khudol oina lobisi dr sudhir ranjan moirangthemgi warimacha
2: warimacha gi maming amuktang laklabadi singasi matamamada isuk suklaba umangwamang tana kupsinduna chahi suba isangta sangduna lemi turielasi taru taru ba isingna kumbi kale naidana chelami pat asi tharo thambal yamna salami lamgi uche kaya su paraklami laita laira ngami kaya gi sara nongkhanna phasmu orami labuk asi kulang isai gi su horokphamni aina hege hek khalli karigumba khoi pa ba do mutang laklabadi pa ba laikhidaba sahi kuntra henkre ai khoi pa ba isam chamba khungang gi lomi ni makhoi gi mi yeng khada makhoi gi khubam nungda ai su khungang da chawrei kongangi ising nungsitka yawon ya tamina dun hore kongangi punsi ga sakhangnare imana isiena thongbiba chobi chophu gi chak charaga sanchen changak chalakpa kongang lekai gi sanchen lengi khulang yawruba tanja hek phangbada labuk lamhang da chen chongduna chanaruba isai chaktuna lau kongduna chanaruba khulgi khundonda padma panda telanga pairuba tu khong pat turienda iroiduna irupduna chanaruba nungthil talaki achikpa tanjadana মিগি ইংখোল চংদনা ওহাই ওহাই হেকতুন চারুব মপু চাইরকলগান পাখা হেক চেলকপ খুলক কয়গনব খুঙ্গি আঙি মরক্ত তুমিব হইনদে খুঙ্গ ইোলাই কং কংদু তৌথোলব ইংখোল আকংব লাইতুম হেক হেক কাইহরে নিথম কালেন নজুগি মনা মসংম লিকলা চারব হঙ্গাম মপান ফরক সারেপ ফারব কবি মসা তাসলব নোমসু অখই পাবন হাই লোকাক্ত চাকাব লাপ লমি উচেক লম গানু গানু থংগং তিঙি তৌথ্রা মিটে ইংখোল মতন লান পাইবদ নাপল ফবি ইংথম হঙ্গাম মকান কেথাইজে হাইনব লম ইমানু হাই আদুবুদি ই থাকবি খাঙাম হাইন পুজবসু নিথম হঙ্গাম পান মতামগি মনা মসং লাইটেন্দু নতু লই আইগি ইংখোল খুঙ্গি পুসি লবুকি পুসি নি খুঙ্গি ওয়ারিসু লবুকি ওয়ারি নি চিং পাত তুরেনগি ওয়ারি নি নোম আইখই পাবন আইবু লবুক সাকখংন হনকি নুমিদং ওয়াইরাম আমা ছানগারাকপ মতুংনি ইয়াচংলাকপগি ইচিয়েনা ধূপ থামোই থানবগি সুমাং থেলং ইয়েনা খা লুখা মেক্রুকি মনমন ইছন ছনব মতম সঙ্গোলদ সনসিগি নোংমগি তৌবিফম থোকপ চারু ওয়াইরু থাবিরামলগা কাংমাই মাইখু সেমবিরামলগা মঙ্গোন চুরিদ খোং ইয়ানথাফম গাইহাক হকচিক লাংলিঙাইদনি পাবন ফমেনদ ফমলদুনা ইমান সেমলম্ব হিদাক ফুদু পুরুক পুরুক চিং হাইরকিবদু হাইয়েংদি নুমিদ থাবান সুফাই লৌ আমুক্তং তাহৌরুসো ইয়োলাই আমতং ওইরবসু কাংহৌরুসো লৌ তাবগি তৌগদব তৌরুইদব খরসু পাবন তাকপিকি লবুক সাখংনরুবদগি মথং মথং সাখংনরে সানলাব পোমা পোটপু লাঙ্গোন উকাই ইসাই আমগুম চিনফা পুরে আরতিতি পাবনসু মথং মথং তাকপিকি ইপা আইপু হকতকতগি চথরকপ আইখোগি লউ পথা কাংলম কানব ইয়াদব আইখোগি লউ সিংউবগি সিলম সিনথা লোকপাক সোম তানব কানন লাকপ লওন হাপ ལོང སུབ ལོའི ཕེདོམ ཁ་ཅིན ཏོབ ལོའི ཡན་བ ལོའི ཤ་བ ཨ་དུ་དགི ཆན་མང ཨུ་ཀ་ཡ པ་བན ཧ་ཡ ཀུམ་གི ནོང་ ན ཐ་ཝ་ཡ ཧ་པི་རི་བ ལབ་དམ་ནི ཀུམ་གི ནོང་ ད མོ་མོ་ ནོག་ཆ་བ་ཡ ཁོ་གི ལབུ་ནི ཀུམ་གི ནོང་ ལག་ཏ་རིང་ཡ་ད ཏོག་གདབ སེམ་གདབ སེམ་ཆ་ཧོ་གདབ ལམ་ཏ་གི ས་ཇི་བུ་གི ནོང་ཧོང་ན པི་རམ་བ སིང་ཇུམ ཨིཤིང་ན ལོ་ཧོན ཕམ་སེམི ཨུ་ཀ་ཡ་ཏ་ཡ ང་ནུ་རམ ཧལི ཨ་དུ་དགི དི ཕོ་དི ཏ་བ ལོ་ཧོན ཧོན་བ ཀུམ་གི ནོང་ ལག་ལབ་ད ལབུག ལམ་ཧང ཨིཤིང་ན ཆོ་ལབ་ད ཐུམ མ་རང་ ཧ་ཝི ལོ་མི ཨིར་ང་ ལང་ཡི ཁུང་གང ལོ་ཧོན མ་ཏང་ ཀ་རག་ ལག་གདར པ་ཁ་ནེ མ་གི མ་གི ཧན བ་ཏ་ན་བ་ད ངམ་ན་བ་ ཧོན་ན་བ་ད ཤོ་ ལང་ཡི ཁུང་གང ཨིང་ང་ ཨིང་ཉེན་གེ ནོང་ལག་ད ལོ་ཧོན ཧབ ཧབ་ཏུན་ ཁ་ཡ་དོ་ལབ་ ཆང་གོམ མ་པ་ན ཆ་ན ཐོ་ལབ་ ལོ་པ་ཏུ ཨུ་ཀ་ཡ ཤིད ན་ན ཏོག་ཐོ་ལག་ ལོ་རིང་བི་ད ཤིན་རམ་ལག་ ཆན་པོག་ ཁུ་ཐ་ཡ ལོ་མི ལོ་རིང་བི་ཆིང་གི ཁུལང་ ཨིཆེ་ན ཏ་རམ་ན ཨོ་ཧོ་ཝི ཁ་ཡ་གི ལོ་བུ ཨ་དུ་དགི་དི ཕོ་ན ཁུལོ་ལག་པ ངའ་བ ཐ་ཝན ལང་བན་གི ལོ་ཅི་ ལོ་ཡ་ ཀོ་ཡ་བ་ད ཨ་མུ་ཀ་སུ ས་ཁང་ ནེ ཨིཆེལ མ་ཆ་གི ལོ་ཁོང་ད ལོ་རག་གི ངའ་ མ་ཆ་ཆིང་ག ལོ་རག་ ཐ་ཝུ་བི ངམུ ངའ་གི ཇོང་ན ཧ་རང་ན ཆ་ན་ཇ་བ ཐ་རོ་ཡ ནོག་ཆེག་ ཝ་ཁུན ཨིར་ང་ ལང་ཇ་བ ཀུམ་ཧེ ཡ་མ་ནི མེ་རག་གི ཐོང་ཝེ མུལ་ལི ཧ་ཡ་ནརི་བ ནོང་ལག་ད ཏུམིཏ་ཀ་ང་ ཏིན་ཕ་ཀ་ཁ་ ཕ་ཡ་ན མ་ཁེལ་ང་བ མ་ཏམ་ད ཆ་ཇིག་ ཕ་ན་བི་གི ཆིན་ཐ་ ཨ་མ་སུ ལི་རི་ལི་རི་ ཆིལག་པ ནུང་ཆིན་ན ས་རེབ་ ཏ་ན་ཁལག་ལི་བ ཕ་ཨོ་ན་གི མ་ནམ པོ་རོག་པ ཨུ་ཏུམ ཨུ་རེན་བི ཨུ་རེན་ གོན་ཐོང་ན ཏ་ན་ཐ་ན་ཡ་ན ཁོང་ལག་པ་ད ཨ་ཝ་བ ཀ་ཝི ས་ཇིག་ ཕ་ལི་བ ཁུན་ཇ་ཆི ཕ་ཨོ་ན མ་རུ ཆང་ལག་པ ཧ་ཇིང་ ཕ་རག་པ ངའ་བ་ད ཁུང་གང་གི ལེ་རག་ གོན་ཆང་ ཕ་ཨོ་གི ཝ་རི ངག་ད ལོ་བུ་གི ཝ་རི ངག་ད ནོང་ མ་སུ པ་བན ལི་བི་ཁི ཕ་ཨོ་གི པུན་སི ཝ་རི ཁུལོ་ལབ ཕ་ཨོ་ན་ན ནབལ ཕ་ན ཧོ་རོག་པ ཆ་ཧོ་ཝ ཕ་བ ཕ་ཨོ་ན པ་ནོང་དགི ལང་ཆག་ ཆ་རག་པ ཕ་ཨོ་ན མ་རག་ཏ་གི ཨ་པོ་མ་ ཆ་རོ་ན ཀམ་བོང་ ཆ་ན ཐིན་དོ་རོག་པ ཕ་ཨོ་ན ཁ་ང་ང་ ཆ་རག་པ ཨ་དུ་དགི དི ཧ་ཇིང་ ཕ་རག་པ མ་མུན ཕ་རབ ཕ་ཨོ་ན ཆ་རི ལོང་ཐ་རག་པ ཨ་སང་ ལོ་བུ་ན ཆ་ན་མ་ ཆུ་གི ཕི་ཇོལ ཧོང་ལག་པ ཕོ་ཉུ ལ་ཡེན་མིན་ན ཐོང་ཇེན་ ལེབ་ལ་རབ་ད ལོ་མི་ན ཀུམ་ཝི ཀ་ལེན་ ན་ཡ་དན ཆིན་ཐ་ཇ་ཁི་བ ཧུམ་ང་ ཨིར་ཁ་སིང་གི མ་མལ ཨ་མུག ལེབ་ཆ་བ་གི ནོ་ཡ་ཇ་བ མ་ཏོ ཨ་ཝ་བ ཁོག་ཐུག་ཇ་བ མ་ཏོ ཕོ་ཉུ་གི ལོ་རུག པ་ན་ཐ་ ཨ་མ་ད ཁོལང་ མ་ཆ་ མ་ཡ་མ་ན ཧོ་ཡ ལོ་དུན ཨ་ཁོ་གི ལོ་བུ་ཏུ ཡ་ཡ་བ ལོ་ཆ་ལག་ལབ་ད ཕག་ཐག་ཏ ལེ་པུང་ ཆ་ན པ་ཡ་རི་བ ཕ་ཨོ་སིང་ ཨ་དུ་བུ ཨུ་རག ཨ་ཁོ་ཡ པ་བན ནོ་མ་སུ ཧ་ཁི ཨི་པ་ན ཐ་བ མ་རུན ཨི་མ་གི ཁོ་ཇི ཁ་ད མི་ཏམ་དུན ཨི་མ་གི ཤི་ཡོམ ནུང་ད ཐ་ ཏ་ར ན ཨུ་རག ཨ་ཁོ་ཡ མི་ཡ བན ཏ་ཡ་བང ཕ་རོ་ལབ་ད ཨི་པ་ན ཨི་པུན ཨི་བེན ཨ་ཁོ་ཤི ཨི་པ་ན ཐ་བ ནུ་མི་ཏ ཡོག་ཆ་བི ཨི་མ་ ཨ་མ་ད ཨ་མུག་ཆིན་ཁ་རབ་ནི ཨི་མ་ ཨ་སི མི་རའི ཧེད་དེ མ་སི ཧ་ཡ་རག ཨ་ཁོ་ཡ པ་བ ལོ་བུ་པུ ནུང་ཤི ནེ་ཡེང ཨ་ཁོ་ཡ་བ་གི ཤིང་ པ་ཏུ་རེན་བུ ཨ་ཏ་ཡ་བུ ལེ་ཆིན་བུ ནུང་ཤི ནེ་ཡེང མ་ཁུག ནོན་ཁི་བ་གུམ སུ་ཏ་ཝེ ལོ་ཁོ་ཡ་ན་བ ཨིན་ཇིན་ན་མ ཨ་ཁོ་ཡ ཁུལ་ད ཨི་ཧན ཧན པོ་རོ་ཁི་བ ཆ་ཧི་དུ ཨ་ཁོ་ཡ པ་བ་དི ལོ་བུ ཤིང་ཨུ་བ་གི ཐ་བག ཀ་ཡ ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ ꯑꯃꯒ ꯂꯣꯏꯅꯅ ꯏꯟꯖꯤꯟꯕꯨ ꯀꯨꯝꯃꯩꯒꯨꯝ ꯌꯦꯡꯅꯈꯤ, ꯃꯤꯑꯣꯏꯕꯒꯤ ꯍꯩꯁꯤꯡꯕꯕꯨ ꯊꯥꯒꯠꯅꯈꯤ, ꯆꯥꯎꯈꯠꯄꯒꯤ ꯃꯃꯤ ꯑꯩꯈꯣꯏ ꯁ꯭ꯋꯥꯏꯗꯁꯨ ꯇꯥꯕ ꯍꯧꯔꯦ ꯍꯥꯏꯅꯈꯤ. ꯑꯩꯈꯣꯏ ꯄꯥꯕꯍꯣꯏ ꯑꯍꯜꯁꯤꯡꯅꯗꯤ ꯂꯩꯄꯨꯡ ꯐꯝꯕꯗ ꯍꯥꯏꯅꯈꯤ, ꯐꯔꯦ ꯍꯥꯏꯅꯔꯤꯕ ꯈꯨꯖꯨ ꯈꯨꯂꯥꯏꯁꯤꯡ ꯑꯁꯤ ꯂꯥꯛꯄꯗꯒꯤ ꯑꯩꯈꯣꯏꯒꯤ ꯅꯍꯥꯁꯤꯡ ꯑꯁꯤ ꯏꯁꯣꯟ ꯁꯣꯟꯊꯈꯤꯕꯒꯨꯝ ꯇꯧꯕ꯭ꯔꯥ? ꯍꯣꯏꯅꯦ ꯑꯇꯣ, ꯊꯕꯛ ꯀꯂꯝꯈ꯭ꯔꯦꯗ ꯃꯩꯇꯩ ꯂꯩꯕꯥꯛ. ꯑꯩꯈꯣꯏ ꯅꯨꯄꯥ ꯃꯉꯥꯅ ꯆꯥꯛꯆꯥꯃꯥꯡ ꯑꯃꯗ ꯂꯧ ꯂꯧꯔꯥꯛ ꯑꯃ ꯂꯤꯡꯅꯕ ꯂꯧꯍꯣꯟ ꯐꯣꯏꯕꯗꯨꯕꯨ ꯑꯩꯈꯣꯏꯅ ꯊꯕꯛ ꯑꯣꯏꯅ ꯊꯥꯅꯈꯤꯕ꯭ꯔꯥ? ꯆꯉꯟ ꯆꯥꯔꯒ ꯂꯥꯛꯀꯗꯕ ꯆꯦꯔꯦꯡ ꯂꯧꯔꯤꯡꯕꯤꯁꯤꯡ ꯌꯧꯔꯛꯇ꯭ꯔꯤꯉꯩꯗ ꯂꯧ ꯁꯪꯉꯝ ꯑꯃ ꯂꯧꯈꯥꯏꯗꯨ ꯏꯊꯟꯇ ꯁꯟ ꯂꯥꯕ ꯄꯣꯝꯅ ꯎ ꯂꯥꯡꯒꯣꯟꯅ ꯇꯥꯎꯔꯒ ꯎꯀꯥꯏ ꯇꯛꯄꯗꯤ ꯇꯛꯁꯤꯠꯄꯣꯠ ꯅꯠꯇꯦꯗ? ꯃꯁꯤ ꯍꯧꯖꯤꯛꯀꯤ ꯅꯍꯥꯁꯤꯡꯗ ꯍꯥꯏꯔꯨꯔꯕꯗꯤ ꯑꯣꯏꯗꯕ ꯉꯥꯡꯏ ꯍꯥꯏꯔꯛꯀꯅꯤ. ꯆꯨꯝꯃꯤꯇꯥꯗ, ꯀꯨꯝ ꯑꯃꯗꯤ ꯑꯩꯁꯨ ꯁꯟ ꯀꯨꯝꯂꯥꯛꯇ ꯎꯀꯥꯏ ꯄꯥꯜꯂꯨꯕ꯭ꯔ ꯍꯥꯏꯕꯕꯨ ꯑꯣꯟꯊꯣꯛꯅ ꯏꯀꯥꯏꯕ ꯅꯪꯈ꯭ꯔꯦ. ꯅꯤꯉꯣꯝꯕꯝꯒꯤ ꯃꯥ ꯃꯀꯟ ꯍꯥꯏ ꯂꯩꯔꯤꯉꯩꯗ ꯀꯌꯥ ꯊꯤꯅ ꯆꯦꯔꯝꯈ꯭ꯔꯦ ꯁꯟ ꯀꯨꯝꯂꯥꯛꯇ ꯎꯀꯥꯏ ꯄꯥꯜꯂꯤ ꯙꯔꯃ ꯂꯩꯃꯟꯗꯦ ꯍꯥꯏꯗꯨꯅ. ꯈꯪꯗ꯭ꯔꯦꯗꯩꯕꯣ, ꯍꯧꯖꯤꯛꯀꯥꯟꯒꯤ ꯑꯉꯥꯡꯁꯤꯡꯁꯤꯗꯤ ꯃꯃꯤꯠꯇ ꯂꯩꯈꯣꯝ ꯎꯕ ꯌꯥꯗꯦ, ꯂꯩꯕꯥꯛ ꯃꯃꯨꯠ ꯇꯥꯏꯁꯨ ꯈꯪꯗꯦ ꯇꯥꯗꯦꯁꯨ ꯈꯪꯗꯦ, ꯐꯧꯗꯨ ꯊꯣꯛ ꯍꯦꯛꯇ ꯍꯨꯟꯖꯤꯜꯂꯤ, ꯊꯣꯛ ꯍꯦꯛꯇ ꯂꯤꯡꯁꯤꯜꯂꯤ, ꯑꯗꯨꯗꯒꯤꯗꯤ ꯆꯥꯊꯣꯛ ꯂꯩꯅꯕꯅꯤ ꯍꯥꯏꯗꯨꯅ ꯍꯥꯞꯈ꯭ꯔꯤꯕ ꯆꯥꯏꯈ꯭ꯔꯤꯕ ꯈꯨꯁꯦꯝꯒꯤ ꯍꯤꯗꯥꯛ ꯃꯌꯥꯝꯁꯤꯅ ꯀꯔꯤꯕꯨ ꯊꯣꯛꯂꯒꯕ? ꯁꯟꯒꯣꯟꯒꯤ ꯁꯟꯊꯤ ꯁꯟꯌꯨꯡꯕꯨ, ꯀꯥꯡꯃꯩꯒꯤ ꯎꯠꯋꯥꯏꯕꯨ ꯑꯩꯈꯣꯏ ꯄꯥꯕꯅ ꯃꯃꯜ ꯌꯥꯝꯅ ꯂꯩꯅ ꯂꯧꯖꯈꯤ. ꯐꯥꯏꯔꯦꯟ ꯂꯝꯇꯥ ꯌꯧꯔꯛꯄꯗ ꯑꯍꯜ ꯑꯣꯏꯁꯜꯂꯛꯂꯕ ꯆꯩꯁꯨꯒꯤ ꯃꯇꯦꯡ ꯅꯤꯔꯛꯂꯕ ꯄꯥꯕꯅ ꯍꯦꯛ ꯍꯦꯛ ꯍꯪꯏ, ꯑꯩꯈꯣꯏꯒꯤ ꯂꯧꯕꯨꯛꯇꯨꯕꯨ ꯀꯨꯝꯁꯤꯗꯤ ꯁꯟꯊꯤ ꯁꯟꯌꯨꯡ ꯍꯥꯞꯂꯔꯣꯏꯗ꯭ꯔꯥ? ꯎꯠꯋꯥꯏ ꯆꯥꯏꯊꯣꯛꯂꯔꯣꯏꯗ꯭ꯔꯥ? ꯑꯩꯅ ꯈꯨꯝꯈꯤ, ꯈꯨꯁꯦꯝꯒꯤ ꯑꯐꯕ ꯍꯥꯔ ꯌꯥꯝꯅ ꯄꯨꯊꯣꯛꯂꯦ ꯄꯥꯕ, ꯂꯩꯉꯥꯛꯅꯁꯨ ꯑꯍꯣꯡꯕ ꯃꯃꯜꯗ ꯃꯔꯥꯡ ꯀꯥꯏꯅ ꯐꯪꯍꯜꯂꯅꯤ ꯍꯥꯏ, ꯃꯗꯨ ꯑꯣꯏꯅ ꯁꯤꯖꯤꯟꯅꯔꯁꯤ. ꯊꯋꯥꯟ ꯂꯪꯕꯟꯒꯤ ꯂꯧꯁꯤ ꯂꯧꯌꯥ ꯀꯣꯏꯅꯕ ꯃꯇꯝ ꯐꯧꯅ ꯈꯨꯂꯣꯛꯂꯛꯄ ꯃꯇꯝꯗ ꯄꯥꯕꯅ ꯑꯃꯨꯛꯁꯨ ꯍꯪꯂꯛꯀꯅꯤ, ꯂꯧꯕꯨꯛꯇꯨꯕꯨ ꯇꯤꯜꯀꯥꯡ ꯇꯥꯗꯕ꯭ꯔꯥ? ꯎꯔꯤꯖꯥꯛ ꯐꯝꯃꯥꯟꯕꯤ ꯍꯧꯗꯕ꯭ꯔꯥ? ꯀꯅꯥ ꯀꯅꯥꯅꯣ ꯈꯨꯂꯪ ꯃꯆꯥ ꯈꯔ ꯅꯦꯛꯂꯒ হবেন হবন ফারোদ্র তিল কং হানব আপি সিংনা সিহনবাম আফব মখল হিদাক থুয়ে পাব এখই পাব ইংাই মধু কমদৌবনোনে কুইবাদ্রা লিসং চাগ্রাসিদি উনসাগি লাইনা পাক্ত মতু মমান কেলব হুই হৌদোগুম তুমপক তুমপক লেপলিব চিং চরি তৎলব খৌগংলব এখন তুরেল থরু থম্বাল সাত্রব হৈকক এলি হৌরমি হাইবগি খুদম মাংসিলকলব উচেক ওয়া ইসিং মচা লেমলাইগান হঙ্গোইব পোলব এখন পাট কৌখা কৌথুম হেলাং কেঙ্গোই পেরুক কোমপ্রেক মনসাউবিনা মোমন নোচব গমদ্রব এখন লবুক থরুই নাকসেক ওয়াইখুনা নিহনব পোলব এখন লখং খুলং ইসাই সৈহেক নমৎকিদুন নাকং সিংজা ইয়েব ইঞ্জিন মখোলন কোনথাং ইয়ে নিলব এখন লবুক লমহং হই সিংলব মিয়বগে খুদ সোলুবদ খুৎফম কায়রব সকফম ওলব এখন আকোব খোচট কায়রব এখন মহসা কীগুম এখন পাবদ মতং লাগলবদি ইপান থাব মরুনা ইমাগে খোজি খাদ মতন ইমাগে সিয়মনুদ থা তরা নাও পুরগ এখন মিয়বন তাইবং ফরকলব ইপান ইপু ইবেন এখন ইপান থাব নুমিত ইয়োচবি ইমা আমদমু সিনক্রবনি ইমা আসি নাসিদি ওয়ারৌর মালে নাসিদি আইসু মতমগি চাইথেন ফংলে আইগে হাইবু মং মচা মচা খর মঙ্গজরিব আসি মঙাইরে মং মচেত মচেত সিংগি মরক্ত আইনে আখই পাবগ উনজাই ইসেল কংলব তুরেল আমগে তোরবানদ আই আসুম চলমি নংখাং চাইদুন মল্লব আকাইব হি আমসু তোরবানগে লেঙ্গোই মরক্ত মচেত খর ফুমজিনদুন তাদুন লাইরমি আসুম ওয়াংমগে তোরবানদ কানানো আমা লেপতুন লাইব উই এখন পাব ওরমি আইবু কৌরিবগুম সুতৌই পাববু উনিংবগি খয়রাংবন ওয়াংমগে তোরবান তামনা তুরেল খৌনুগি লেঙ্গোই মরক্ত আই তাহান চেন চত চলমি আদুদগি চেলমি চেন চেন আই আসুম আসুম পিকসিলকমি পাবগি মানাক ইয়বদি আই পিক্রু পিকপ আঙ্গাং আমা গুমকি এখন পাবসি কয়াদ চাওরিব কারিগুম খর লংজরুরবগুম আঙ্গাং মচাগুম আই কাপনিংবসু ফাওরাই
1: ডক্টর সুধীর রঞ্জন মৈরাংথেমগি ওয়ারি মচা আসি তাবিকিবগ লুইনেনা গসিগিদি সাহিত্যগি থৌরম মতাংসিদা লুইসিনজারি তাবিরিব খয়াই পুমনমকপু আমুক হন্না খুরুমজারি